hani hailam shogo funka ham ti chotno no of funka sang jarawo tinini krak shalo khabai khugba kelam shogo khanai tongonaro fm ujenta akashbani agartala sarasa point talk megahertz takokte bukhuksong phari hanu hai miani shal lai thanka tini hanu hai shal katal manphika chini langmao chini thaniwo anbage jeng fungai khan keno आ जिनि शालब्रमब्रमनि सामुं हायकेनो जों ख्लायथाय अंगो पियाबा जों मुइदु ख्लायथाय जिनि खावो जे जों लांगमा शालकताल मानमानि आबो बेबा कायतनि जारैसे हानबागै जों दिनिबो शालब्रमनि हायकेनो खावो हामबाय रमाबाय They hamari shanmung by kissing, jeng layana, tinini shalno, paddy jeng tini go botma shal come up panda was shalline. Jora kaisho tong money jeng jeffrey knock shan knock ari, eba knock gun any borok, eba chini neighbors and money. Chini knock gun any bororok, nukung by tongue ni nukung ni borok, hino tong money. अबनो सबाय शुक्रबै शालायानो फियाबा ताबोगिया आबनि सकां अबनो सुंमुं तंगनाय दिनिनि अजरावो अंगिमानो बाक्सानि लांगमावो बाक्सानि थानिवो नरकनि थुय थानसा जायति गुस्तिनि सलायपानो नगगाना तंगनाय बररक बरक तेसा Nini, by tang ni nukung ni borok shuk, norok tang layo pileo. O jora no chung tabukto, nuglia, ang nung nugyako eba matong yako, pan ongi manna. Tamning gejini, mafa, jini nana dabra songni, jora ose tong money. Afru, got money bishing di kana money. Bal baksha hook tang layo, tilai tang lay. Kanang layo, dong thok layo, cha layo, tun layo, mane kene rok. Inkei abu hai jora baksa ni thani bo, norok ni thani bo, dongi man kuna chini kami roko. Piaba chini a nana dabra songni jora hai dengna norok, kade khatangna a jora rokno. Pia norok ni langma wale abu hai nukung, nokka nani nukung ni boro rok. তরে টংনা ফাইদিচং অবনতইন শালাইনাই চিনি কক বথমাতিনি চিনি নক গানানি বররক তিনিনি অজরাও জে জরাও খামাইমা কবাং জে জরাও নাশলে মং কবাং নি জরাও তরে টংনা নরনি নক গানা গিনি বরক জে নিনি নুখুংনি পাই থাংনি নুখুং নি বরক সুক অঙ্গৈ তংনাই ফাই জং শালাইনাই দেবো ফিয়া অজরাও জং লমুর সামুং খানানি ফাইজিং গ থাংলাই

민 바삭 헬랭의 탕 아보노보 사이먼의 난고 나이 점난이 난고 나이 점의 아보 밀 밀리아 비니 오모르바이 밀리아 한가이 앞으로 증분 번호 사캄나이 네바이 말하리 나난 아보는 바게 증 오 달로 밸런스 다이어트 다이 미끄튼 타이크퉁니 비싱어 제 자콜로 만만이 아보노 시나니 바게 오 달로 벨라이케 시차르 몽록니 판다 응이동 다이 아보 증 저토니 시나난고 증 저라 저라오 헝케 정고 제 치니 오 바리오 만만이 eba chini gana gini ni hati o manmani kalai kalai je mikathang aro chakolom karina hne fiaba chini balance diet do chung naikhang kai chung jo to mikathang nono khob man kalayo tai chini shakka hamni bagai amorok nang hne sajago ka bun bagai no abo chung kaham kurung tongani bagai chini o hawo je manmani je jorao je thai manmani bathai tai jemi kathang manmani obona chung kebang chana nango chung chongo mai kebang chakhai chung krakngo ka ham tong ni phia ba chung mai chamani loge loge mui kathang ni mui kebang chakhang ke chini shak no chung chini shako je chakolom rok mananang mani vitamin protein fats যতনো চং মানো কে আবন বগে চং যতনো নো জরাও চং জানানি না ফাইদি যতনো শাক্কা হাম টংনানি বগে আবহাই ওয়ানচুকমুং নো চং টিকিচক কুথুকে ওয়ানচুকে চং চেনি শাকনো কা হাম টনি না বগে চা কলম চালায়েন ফাইদি কক কবং মান সাজাকা তাবু খাচুক নি রচাপমুগো ফাইদি শাপনি রচাপমুং খনাই মান নাইগেনা রাধে শান্তি মলসমনি রচাপ মুখানা ওই চিনি হাচুকনি রচাপ মুখ পান্দাও হাবলাইনা।